बरनो सों जेसग मानसा सों साप सुत्राकै सामुं सारनानि नांनाय ताय बासि खाबार हायाकाबा सामुं गोसामरक सायावै दंनायनि बागैबो साजागो ताय आबुनि बागै फातारनि सामुं बसों सायावै दंखायबा बेलायनो हामनाय डेंगु मेलेरिया आमा हायरंनि याकनि याकाति दंनायनि बागै हिंगाकै नग गानायगिनिनि दै बाथागै दंमानि जागारावनो सों गाहामकै हामुथुबै साब सद्राकै दै लारि दंनानि नांनाय अजराव उरुम रम्फे दै गोदै आमा हाय सामुरावनो सों यागो हायाकाबा नग दंना नांनाय याग दै टर्च लाइट मोमबाति তাই তৈর কাহামকাই সং তনানি নাঙ ওবাতৈনি জরাও তামনি বাকে হিংকাকাই সং কারেন্ট ডক কলাজাক দংফানো কারেন্ট তার কলাজাক দংফানো সং টাঙিয়াবই দংনানি হায়াকাবা বেলেখে ওয়াতৈ ওয়াকা হাঙ্গাকাই কারেন্টনি নকনি নকনি কারেন্টনি মেইন সুইচন সং অফ খাই তনানি নাংনাই আসুজরা সাকলাইকা ও বাতনি মল সং বাহি বাহাইকে দংনি নাং বাহি বাহাইকে নাইকুলি দংনানি অব কাইসা সং সাইমানানি নাঙ তাবু খানাবাইন খেরংবার পান্ডা তিনি খেরংবার পান্ডাবো বাদুলি দেববর্মানি জাতনি রেজামুন খানার জাগনা